0: 마탕 다르고도 아이나 공판 전남리 카이더 레이바 이샤나파 팅 아마가 오늘 세계 이샤나파제 헬기가 마리리나바 거의 사진 엑서사이즈가 좀 마리리나바 되군바 미응이니 레밍리 밤항지게 이번기 레밍리 밤은 딱 비요
1: 이밍세 캠바 톡솜 아두가 이레나 공판 전남리 카이
0: 아두가 이번기 그식시에 담비로바 에듀케이션 퀄리피케이션 하이타는 드래 트레이닝 공바 프로페셔널 코스 공바 사피 버거 쇼 카리카리 레게임 다 마탕 나오나니 딱 비요
1: 아이제 아한바다 BSc 클리니컬 뉴트리션 앤 다이테틱스 লোশনজারে স্পোর্টস নিউট্রিশন দা মাস্টার লোশনজারে দুই মাতুং দা স্পোর্টস মেডিসিন দা পিজি ডিপ্লোমা আম লোশনজারে দুই মাতুং দা আমেরিকান কাউন্সিল অন এক্সারসাইজ না লাই আদুগি সার্টিফাইড পার্সোনাল ট্রেনার মা ওইরে দুই মাতুং দা ন্যাশনাল একাডেমি অফ স্পোর্টস মেডিসিন সিজু ইউএস কিনে সি মুক কারেক্টিভ এক্সারসাইজ স্পেশালিস্ট না লাই আদু মা লয়রে দুই মাতুং দা অস্ট্রেলিয়া রংগি ক্লিন হেলথ ফিটনেস ইনস্টিটিউট না মা লাই মইগি সার্টিফিকেট দা পারফরম্যান্স নিউট্রিশন কোচ হাইবম নে পারফরম্যান্স পিটি কোচ হাইবম নে ফ্যাট লস স্পেশালাইজেশন হাইবম নে সি লোশনজারে দুগা হজি jingna ai expert ani gi makha da research ma tawjari body recomposition matang da
0: certificate ma khan suna lebiram ya ma siam phai akoi na mo ina ma samaj da ko socially atam yamna kanen ngai wai ba adu kuma course ma yamne adu ma sina iram dam sida kana bamni soina pi gi ne ba sigi thaja ba so lejeri ba ne ngon da
1: ai je government gi thabak ti taw ra roi di khalle ai isa gi wai ba adum online fitness business ma tawjari lo sida ma kha ta na adum taw ra ga mayam gi mateng adum taw ge ne khanjari
0: thaja ba de ngai je ma siam phagra ba thabak ni isa ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས
1: ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས fat loss tawba fat loss tawna tawna muscle jutum gain tawba maram di akhoina fat loss tawba haiga mayamna di weight loss haina bu ado weight loss tawma tamjida fat loss ti tawda bida muscle mass toina mangar ga di hen hena masa hena soksala kani aduna aina tawjai sina weight loss tawma tamda fat te ingata handa laga muscle di handa handa bida muscle di yara ga di henkal hanba fat loss tawna tawna shumaina tawjabani
0: aduga hujik matamjidi diabetes bp sidi khatang chahi hoi 50 plus ka layer di ayamba diabetes patients yamna oire aduga bp hai sham masing matang dite kai bini ngem dai bi
1: hoi diabetes six ze lomak lifestyle ga mari leina ba kaino oi doine tangai phadana haloir so ngang wer so strength training tangai phadana wikamada ohum lakti to haningi aduga chawa thakwa yamna section na chahaningi pothaba matam stress phajana manage toba tangai phadana nungdang yamdrabada pung tare phaudi tum haningi mi khudimak aduga walking chat paji ju yamaru oi walking je yamdrabada 7000 8000 steps ti nongma gi chat pi yona haijaningi
0: tabi diwe singna su masi tar ga kana badam lobo yaraba wapham ne ne khanje aro iboina ibona nga ko iram dam sida hakshang ji kitang oina fitness oina thamna ba haiga da masi matang da karamba ko message kumba pin pibi ning wala ibra lere ga ti masi masi matiyam da pibi
1: hoi mipung khudimak haijaninge adu do mipung khudimak yo chana ba dum haijar ge strength training ne strength training je to ba je tangai phade maram di sahi yam jhalai ga is related muscle loss ਕੋਈ ਸਰਕੋਪੇਨੀਆ ਹੈ ਸੀ ਕੰਡੀਸ਼ਨ ਜੇ ਲਾਕਨੀ ਅਦੁਨਾ ਮਸਲ ਜਿਨਾ ਹੇਨ ਯਾਮਨਾ ਯੌਰੀ ਗਈ ਮੀ ਜੇ ਅਹਲ ਲੋਸ਼ਨ ਬਾ ਤਪਕ ਦੋਇਨੀ ਅਦੁਨਾ ਤੰਗਾਈ ਫਦਨਾ ਵਾਟ strength training maru aina tohaninge aduga nungti gi walking chahaninge maru aina ayu ki chakcha bo to ga nungdang gi chakcha bo to kanda ngahtang potha bi re haiga mini manga tra potha ga walking mu ngahtang chahaninge
0: ya nongai jere chigum ba kanara ba wapham sing ki tak bi da mota hana hana thag sari ᱡᱤᱜ ᱟᱭᱱᱮ ᱞᱮᱡᱟᱨᱤ ᱡᱮ ᱵᱩᱭᱟᱢᱟ ᱛᱚᱢᱟᱝ ᱞᱮᱞᱟ ᱛᱟᱝᱞᱮᱱ ᱠᱚᱱᱚᱝᱣᱟᱝ ᱫᱮ ᱞᱮᱵᱮᱥ ᱥᱤᱫᱤ ᱠᱮᱢᱯᱟᱥ ᱢᱟᱱᱩᱝ ᱫᱮᱱᱤ ᱦᱟᱡᱟᱵᱟ ᱛᱟᱨᱮ ᱤᱞᱟ ᱭᱚᱜᱤᱵᱟ ᱤᱱᱟ ᱚᱢᱛᱤᱝ ᱥᱮᱱᱮᱡᱮ ᱱᱟᱣ ᱥᱤᱜᱟᱣᱟᱨᱤ ᱢᱮᱱᱠ ᱥᱟᱱᱟᱡᱮᱜᱮ ᱱᱟᱣ ᱠᱷᱟᱭ ᱢᱤᱝ ᱞᱮᱯᱷᱟᱢ ᱛᱟᱠᱵᱤᱭᱚ
2: ᱛᱷᱮᱝᱠ ᱭᱩ ᱟᱭᱜᱤ ᱢᱤᱝ ᱠᱟᱱᱛᱟ ᱭᱟᱢᱵᱮᱢ
0: ᱞᱮᱯᱷᱟᱢ ᱥᱤ ᱠᱟᱭ ᱫᱚᱱᱟ ᱫᱩᱝ ᱦᱟᱭᱵᱤ
2: ᱥᱤᱱᱟ ᱠᱷᱟᱭ ᱥᱚᱢᱵᱩᱝ ᱣᱟᱭᱨᱤ ᱦᱮᱱᱟ ᱩᱝᱜᱟᱝ ᱢᱩᱥᱟ ᱟᱢᱠᱷᱟᱠ ᱞᱮᱥᱮ ᱫᱩᱭᱱᱤ
0: ᱟᱭᱟ ᱱᱚᱝᱟᱭ ᱡᱮᱨᱮ ᱱᱟᱣ ᱱᱟ ᱫᱩ ᱱᱟᱥᱤ ᱥᱟᱠᱷᱟᱝ ᱱᱟ ᱵᱟᱡᱮ ᱟᱫᱞᱤ ᱞᱟᱜᱤ ᱠᱟᱨᱟᱢᱵᱟ ᱯᱟᱨᱴᱤ ᱫᱤ ᱭᱟᱜᱤ ᱵᱚᱱᱚ ᱫᱟᱜ
2: ᱦᱟᱭᱵᱤ ᱥᱟᱝᱜᱟᱭ ᱟᱨᱴᱤᱥ ᱮᱥᱳᱥᱤᱭᱮᱥᱚᱱ ᱫᱟ ᱱᱟᱡᱮᱨᱤ
0: ᱱᱟᱣ ᱱᱟ ᱠᱚᱭ ᱠᱤ ᱞᱤᱞᱟ ᱥᱤ ᱟᱨᱴᱤᱥ ᱱᱟ ᱭᱟᱜᱤ ᱨᱮᱠᱚ ᱥᱮ ᱥᱟᱦᱤ ᱠᱮ ᱟᱢᱵᱩᱜ ᱫᱤ ᱥᱩᱵᱤᱨᱮ
2: ᱥᱟᱦᱤ ᱭᱟᱢᱫᱨᱤ 2022 ᱫᱟᱜᱤ ᱭᱚᱜᱡᱟᱨᱟᱠ ᱯᱟᱱᱤ
0: ᱟᱫᱤ ᱱᱤᱥᱮ ᱟᱛᱤᱭᱟᱱ ᱢᱟ ᱛᱟᱢᱥᱮ ᱱᱟᱣ ᱡᱮ ᱢᱟᱭᱟᱢ ᱛᱩᱱᱟ ᱤᱢᱯᱨᱩᱵᱢᱮᱱᱴ ᱥᱮ ᱞᱟᱜᱟ ᱯᱷᱟᱣᱜᱟᱞᱮ ᱤᱱᱤ ᱦᱟᱡᱟᱵ ᱛᱟᱭᱠᱚ ᱦᱩᱡᱤᱠ ᱞᱤᱞᱟ ᱢᱟ ᱯᱟᱝᱠᱟᱛ ᱵᱟᱜᱤ ᱨᱤᱭᱟᱨᱥᱮᱞ ᱛᱚ ᱵᱤᱡᱤ ᱥᱤᱫᱤ ᱠᱟᱨᱢ ᱢᱤᱞᱤᱞᱟ ᱢᱟᱭᱢᱤᱝ ᱠᱟᱭᱩ
2: ᱥᱤ ᱞᱤᱞᱟ ᱥᱤᱱᱟ ᱠᱚᱭᱮ ᱢᱮᱨᱟᱜᱤ ᱢᱟᱭᱜᱟᱱ ᱠᱚᱭ ᱟᱱᱚ ᱵᱩᱞᱤᱞᱟ
0: ᱱᱟᱢᱤᱝ ᱥᱤᱛᱟᱣ ᱫᱟᱫᱤ ᱟᱢ ᱯᱷᱟᱡᱟᱜ ᱫᱚ ᱢᱟᱞᱮ ᱫᱚ ᱛᱮᱞᱮᱱ ᱟᱢᱟᱛᱟᱝ ᱤᱥᱮᱭ ᱱᱤ ᱠᱷᱟᱝᱫᱤ ᱠᱟᱨᱤ ᱱᱤ ᱠᱷᱟᱝᱫᱤ ᱢᱤᱢᱤ ᱠᱟᱨᱤ ᱱᱤ ᱠᱷᱟᱝᱫᱤ ᱟᱫᱮ ᱠᱟᱱᱚ ᱥᱟᱝ ᱛᱮᱞᱮᱱ ᱢᱟ ᱥᱟᱢᱫᱟᱝ ᱜᱚᱫᱤ
2: ᱠᱤᱪᱷᱩ ᱠᱟᱭᱫᱤ ᱠᱟᱥ ᱡᱩᱢ ᱢᱤᱢᱤ ᱠᱨᱤ ᱨᱚᱢ ᱫᱟ ᱡᱩᱢ ᱟᱭᱟᱢ ᱜᱟᱱ ᱛᱚᱵ ᱡᱟᱵᱨᱤ ᱱᱟ ᱤᱱᱟ ᱚᱡᱟ ᱥᱤᱜᱞᱮᱱ ᱠᱷᱚᱡᱮᱞ ᱠᱟᱛᱟᱝ ᱥᱟᱡᱮᱜᱮ
1: ᱥᱟᱱᱟ ᱜᱤ ᱱᱟ ᱦᱟᱭᱨᱤᱵᱟ ᱞᱤᱞᱟ ᱫᱟᱜᱤ ᱢᱟᱛᱮᱢ ᱠᱷᱚᱞᱚ ᱠᱷᱚᱡ ᱥᱟᱨᱟᱜᱟ ᱚᱡᱟ ᱥᱤᱜᱞᱮᱱ ᱱᱤ ᱢᱟᱛᱚᱝ ᱫᱟ ᱤᱱᱟ ᱦᱮ ᱡᱩᱢ ᱤᱥᱛᱮᱥ ᱛᱚ ᱡᱩᱢ ᱛᱚᱭᱱᱟ ᱛᱚᱵ ᱡᱟᱵᱟ ᱢᱟᱛᱮᱱ ᱛᱟᱝ